0: हेलो हेलो
1: हेलो,
0: हेलो लेडीज सौरम दा दोंग बुतराम नुक चरी मिंगले फम तक
1: गुड
0: पियो।
1: मॉर्निंग सर।
0: गुड मॉर्निंग मिंगले फम तक पियो।
1: तभी बुआ
0: ताजरे ताजरे मिंगले फम तक पियो।
1: ये अच्छी
0: हाई खुदोंचादबसे मखल खै मरम मयाम म हाइब तारे मसिमदे खै कि अरोन बोइना दमक थमजरगे अदुगा मिंग लाइफम हानंग तंग तक पियो। হয় হয় এখন মিং লাইফাম তাক পিদ্রিব মালে কো মিং লাইফাম তাক পিদ্রিব মালে আমি তাক পিও হয় মেমা মেমা আরইব কলারস ওইগদরে কল তৌরপ নাইজে ওফাম ফোদিন তেনতন থাকি ইসই থাকম কল আতোপ তরপম হাইবনে ফনি ফনি থাকচি কল তৌরপ আরইব কলারস ওরবনে ইসই খুদল দামজরগে মতাম থাকি লেপচার মানে সান্তরগান খুদল লুচারিব ইসাই আই একটর নতে ফিল্ম ধনুবি খোঞ্জলদ হোমেন ডিওয়াই সাইরংবাদ টোনি হইবম সৈরাম ইসাই